0: এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ, আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ, আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপত অনাহাত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতি প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধনজন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটো সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাই আছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকসকলৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনোধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান পানী শুকুৱাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে কাপোৰ, শিক্ষাৰ্থীৰ বাবে কিতাপ, আঁঠুৱা আদিৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰা হৈছে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। শ্ৰীশইকীয়াই বানৰ ক্ষয় ক্ষতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: অত্যন্ত দুৰ্যোগপূৰ্ণ এটা মুহূৰ্ত বা সময় এইখিনি, গতিকে আমাৰ চৰকাৰে যিমানখিনি পাৰে সম্ভৱপৰ সকলো ব্যৱস্থা কৰিছে, কিন্তু ইমান ভয়াৱহ পৰিস্থিতি যে এতিয়ালৈকে আমি বহু অঞ্চলত যাবও পৰা নাই বা যাবৰ কাৰণে চেষ্টা কৰি আছো যদিও সফল হোৱা নাই। বহু মানুহ 40 লাখতকৈ অধিক আজি শিৱসাগৰতে ৰিলিফ কেম্প আছে, 4 লাখতকৈ অধিক লোক আজি ক্ষতিগ্ৰস্ত হৈছে। ঘৰচীয়া জীৱ জন্তু, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি ঘৰ, খেতি পথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনি আজি ভাঙি থানবান হৈ গৈছে। গতিকে ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিনিধি দল এটা আজি আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে মানৱ সেৱা আৰু আন্তঃজিলা সহযোগিতাত অগ্ৰাধিকাৰ দি বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰী যোগান ধৰিছে। জিলাখনে বৰ্তমানলৈকে 3,33,624 লিটাৰতকৈ অধিক খোৱাপানীৰ বটল, 1,95,852 অধিক বিস্কুটৰ পেকেট, 45,000 লোকৰ বাবে 7 দিনৰ উপযোগী পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাহায্য কাৰ্যসূচীৰ বাবে 96খন সামগ্ৰী কঢ়িওৱা বাহন আৰু 58খন ট্ৰাক প্ৰদান কৰিছে। তদুপৰি দুয়োখন জিলাত SDRFৰ কৰ্মীসহ উদ্ধাৰ অভিযানত সহায় হোৱাকৈ নাৱৰো যোগান ধৰা হৈছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাও কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ব্যক্তিগতভাৱে এই সামগ্ৰীসমূহৰ প্ৰেৰণৰ কাৰ্য তদাৰক কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে কালি জিলাখনৰ বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান আৰম্ভ কৰা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতিবহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহবৰ বাবে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। ৰাজ্যত নৱনিৰ্মিত প্ৰাগজ্যোতি চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয় প্ৰথম বৰ্ষৰ MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনলৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
0: ৰাজ্যিক মন্ত্ৰীসভাৰ আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। মন্ত্ৰীসভাই আয়ুৰ্বেদিক স্বাস্থ্য সেৱা বিধি 2026ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱাত নিয়োজিত চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ডঃ শৰ্মাই অহা অক্টোবৰৰ পৰা 2027ৰ মাৰ্চলৈ মচুৰ দাইল আৰু চেনী ক্ৰয় কৰাৰ ব্যৱস্থাত অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফাউণ্ডেচন অব ইণ্ডিয়া লিমিটেডে বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহান কৰি মচুৰ দাইল আৰু চেনী যোগানৰ মূল্য নিৰ্ধাৰণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰে। এই আঁচনিখনৰ পৰিচালনাৰ বাবে প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰা হ'ব বুলি ডঃ শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
2: 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়, ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এতিয়া আমি প্ৰত্যেক সমষ্টিতে 1জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি করার বাবে সিদ্ধান্ত লৈছো। নামটো হয়তো সহায়ক নহয়, অরুণোদয় সারথী ধরনের হব, কিন্তু এতিয়া প্রত্যেক সমষ্টিরে ব্লক অফিসত নহলে এসডিসির অফিসত নহলে ডিসি অফিসত এজনকৈ অরুণোদয় সহায়ক বা অরুণোদয় সারথী বহি থাকিব। অরুণোদয় রিলেটেড সমস্যাবিলাক তেওঁলোকে লবও পারিব আৰু সমাধান করার বাবে চেষ্টাও কৰিব পাৰিব।
0: প্রহ্লাদ যোশী দেশের পরবর্তী শিক্ষামন্ত্রী হব। শ্রীযোশীক বর্তমানের গ্রাহক পরিক্রমা, খাদ্য আর রাজহা বিতরণ তথা নতুন আর নবীকরণযোগ্য শক্তি মন্ত্রীর উপরও শিক্ষামন্ত্রীর অতিরিক্ত দায়িত্ব অর্পণ করা হয়েছে। ইপিনে রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে কেন্দ্রীয় মন্ত্রী পরিষদের ধর্মেন্দ্র প্রধানের পদত্যাগ পত্র গ্রহণ করেছে। প্রধানমন্ত্রী নরেন্দ্র মোদী আজি দিনের 11 বজাত আকাশবাণীর মন কি বাত অনুষ্ঠানের জড়িয়ে দেশ বিদেশের জনসাধারণের আগত মনের ভাব ব্যক্ত করব। এয়া হব অনুষ্ঠানটির 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আর দূরদর্শনের আটাইবোৰ নেটওয়ার্কের উপরি আকাশবাণীর ওয়েবসাইট আর নিউজ অন এআইআর মোবাইল এপর জড়িয়ে শুনবলে পাওয়া যাব। প্রধানমন্ত্রীর কার্যালয়, তথ্য আর সম্প্রচার মন্ত্রালয়, আকাশবাণী আর দূরদর্শনের ইউটিউব চ্যানেল যোগেও এই অনুষ্ঠান প্রচার করা হব। আকাশবাণী অনুষ্ঠানটি প্রচার হওয়ার ঠিক পাছতে ইয়ার অসমীয়া ভাষান্তর প্রচার করব। শীর্ষ বাছনিপ্রাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়র বিশ্ব স্কোয়াশ চ্যাম্পিয়নশিপর খিতাব দখল করে ইতিহাস রচনা করেছে। অনাহতে কালি সোয়ালির সিঙ্গলসর ফাইনেলত ইজিপ্তর রুকেইয়া সালেমক 11-3, 11-7, 11-9 পুনপটিয়া গেমত পরাভূত করে। এই জয়ের সুবাদত অনাহত জুনিয়র বিশ্ব স্কোয়াশ চ্যাম্পিয়নশিপর খিতাব দখল করা দেশের প্রথমগী স্কোয়াশ খেলোয়াড় হিসাবে পরিগণিত হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকত সমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: ৰাজ্যৰ বান পৰিস্থিতি, কেন্দ্ৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, চিজেপিৰ আন্দোলন প্ৰত্যাহাৰ, কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ আদি বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হলেও লক্ষ লক্ষ লোক এতিয়াও বিপৰ্যস্ত হৈ থকা আৰু প্ৰধানমন্ত্ৰী বান পৰিস্থিতিৰ বুজ লোৱাৰ বাতৰি পানী শুকালেও লক্ষ লক্ষজনৰ শুকোৱা নাই চকুলো শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। এই বাতৰি দুটা প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠা স্থান দিছে। ছাত্ৰ বিক্ষোভত নটহীৰ কেন্দ্ৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ শিৰোনামেৰে চিজেপিৰ প্ৰতিবাদ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ মেডিকেল কলেজত অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষাৰ্থীৰ বাবে দুখন আসন সংৰক্ষণকে ধৰি ৰাজ্যিক মন্ত্ৰীসভাই কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি আমাৰ অসম কাকতে তিনি প্ৰজন্মৰ অসমীয়াৰ বাবে শিক্ষা ক্ষেত্ৰত বিশেষ সুবিধা শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত আয়োজিত কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি হিচাপে 2,050 কোটি টকা আবণ্টন দিয়া হৈছে বুলি কৰা মন্তব্য সন্দৰ্ভত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি 2,050 কোটি, পুনৰ আহিব 4,000 কোটি শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত চিজেপিয়ে 36-দিনীয়া আন্দোলন প্ৰত্যাহাৰ কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে চিজেপি কলছ অফ স্থিৰ আৰ্থাৰ প্ৰধান কুইজ গভমেণ্ট একচেপ্টছ কি ডিমাণ্ড শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু চিজেপিৰ আন্দোলন প্ৰত্যাহাৰৰ দুটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। ডিব্ৰুগড়ৰ কদমনি নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাণীকান্ত গগৈৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ প্ৰাক্তন সভাপতি বাণীকান্ত গগৈ জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2000 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

0: দখল কৰি ইতিহাস ৰচনা। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: পুৱাৰ আঞ্চলিক বাতৰি আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সে অভি আপনি শুনা। ফ্ৰিকুৱেন্সি মডুলেশ্যন 100.2 মেগাহৰ্টজ পৰ আকাশবাণী কা ই হাফ লং কেন্দ্ৰ হে অৰ হম হমাৰে সবি শুননে ৱালে শ্ৰোতাওঁ কা হাৰ্দিক স্বাগত কৰতে হে এক বাৰ ফিৰ সে। ষ্টুডিঅ' কি ঘড়ি কে অনুসাৰ সুবহ কে 9:15 অৰ 30 ছেকেণ্ড হো চুকে হে অৰ অব সময় হে শ্ৰোতাওঁ পহলি সভা কে স্থানীয় ভাষাও কে কাৰ্যক্ৰমো কো আৰম্ভ কৰণে কা। सबसे पहले आइए सुनते हैं खेलमा कार्यक्रम। भक्ति गीत हम सुनेंगे, गायक कलाकार आज हैं जॉन इलियेजर खुलनो और साथी।

0: साथियों, मुझे विश्वास है इसे सुनकर आपके मन को बहुत अच्छा लगा होगा। मुझे देव वर्मा जी पर बहुत गर्व है। पारंपरिक संगीत को लोकप्रिय बनाने का उनका प्रयास बहुत ही सराहनीय है। मेरा आग्रह है कि आप भी अपने आसपास के पारंपरिक वाद्य यंत्र की जानकारी सोशल मीडिया पर जरूर शेयर करें। आपकी यह कोशिश दूसरों को भी पारंपरिक भारतीय संगीत से जरूर जोड़ेगी। मेरे प्यारे देशवासियों, कल 27 जुलाई को भारत रत्न डॉक्टर एपीजे अब्दुल कलाम जी की पुण्यतिथि है। डॉक्टर कलाम के व्यक्तित्व में कई प्रेरक रूप थे, लेकिन उनके हृदय के सबसे करीब एक शिक्षक की भूमिका थी। वे बच्चों और युवाओं को बड़े सपने देखने के लिए प्रेरित करते थे। संयोग से इसी हफ्ते हम गुरु पूर्णिमा का पावन पर्व मनाएंगे। हमारे माता पिता हमारे पहले गुरु होते हैं। स्कूल के शिक्षक हमें अक्षर ज्ञान देते हैं। गुरु पूर्णिमा ऐसे सभी गुरुओं के प्रति कृतज्ञता जताने का अवसर है। मैं देश के सभी शिक्षकों और गुरुजनों को श्रद्धापूर्वक प्रणाम करता हूं। साथियों, कुछ ही सप्ताह बाद हम अपनी स्वतंत्रता का महापर्व भी मनाएंगे। 15 अगस्त हर भारतीय के लिए गर्व का दिन है। ये उन असंख्य वीरों को याद करने का दिन है जिन्होंने भारत माता की स्वतंत्रता के लिए अपना सब कुछ समर्पित कर दिया। उनके त्याग और तपस्या की वजह से आज हमारे हाथ में तिरंगा है। इस तिरंगे में हमारे संविधान के आदर्श हैं। साथियों, पिछले कुछ वर्षों में हर घर तिरंगा अभियान ने पूरे देश को एक अद्भुत भावना से जोड़ा है। हर घर हर गली में तिरंगे का उत्सव दिखाई देता है। इस वर्ष भी हमें हर घर तिरंगा अभियान को पूरे उत्साह के साथ आगे बढ़ाना है। अपने घर पर पूरे सम्मान के साथ तिरंगा फहराना है। साथियों, हर वर्ष 15 अगस्त से पहले आप मुझे बहुत से विचार और सुझाव भेजते हैं। इस वर्ष भी आप अपने विचार MyGov पर जरूर साझा कीजिए। मुझे आपके सुझावों का इंतजार है। साथियों, मन की बात में आज इतना ही। अगले महीने हम फिर मिलेंगे देशवासियों की अनेक नई उपलब्धियां और प्रेरक प्रयासों के साथ। तब तक के लिए मुझे अनुमति दीजिए। बहुत बहुत धन्यवाद। नमस्कार।
1: मन की बात आकाशवाणी के माध्यम से माननीय प्रधानमंत्री श्री नरेंद्र मोदी अपने मन की बातें साझा कर रहे थे। हम आपको बता दें कि माननीय प्रधानमंत्री के इस प्रसारण के बाद मन की बात के क्षेत्रीय भाषा में अनुवाद का प्रसारण आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक केंद्रों से तथा संस्कृत भाषा में अनुवाद का प्रसारण आकाशवाणी दिल्ली के इंद्रप्रस्थ चैनल मीडियम वेव 366.3 मीटर अर्थात 819 किलोहर्ट्ज और FM गोल्ड 100.1 मेगाहर्ट्ज पर अभी किया जाएगा। मन की बात के क्षेत्रीय भाषाओं का पुनः प्रसारण आज रात 8 बजे आकाशवाणी के संबद्ध प्रादेशिक केंद्रों से और अंग्रेजी अनुवाद का प्रसारण FM रेनबो 102.6 मेगाहर्ट्ज पर किया जाएगा।
2: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
1: ये कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
3: जी। মন কি বাত শুনিলে এতিয়া শুনক মন কি বাতৰ অসমীয়া ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
4: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আমাৰ জীৱনত কিছু তাৰিখ এনেধৰণৰ যাক মনত ৰখাৰ বাবে কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজনেই নহয়। আজি 26 জুলাইও এনে এটা তাৰিখ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান, সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল। কিন্তু তেওঁলোকৰ মনোবল, সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড ওৱান নেশ্যন ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধ জাহাজৰ চানেকী ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলো, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটচ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটচ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া, য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে, তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। আমাৰ নগৰবোৰো পিছপৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক, আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটায়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল

প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়া ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। পি ভি সিন্ধু বেডমিণ্টনত জাপান অপেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়, লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্ণাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰকন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম ১ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হলো। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াড পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰি, বায়লজি আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5 প্ৰতিযোগীয়েই স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰি অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়লজি অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2 সোণৰ আৰু 4 ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস, দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2 কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4 সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ।
কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছো, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয়, তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছো। ইয়াৰ ভাৰজ অঞ্চলত 25,000 লোক লগ হৈ মাথো এঘণ্টা সময়ৰ ভিতৰত 3,00,000তকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গীৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে হৰ্ণবিল চৰাইয়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গীৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতি সাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসবৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ।
মই কৈছিলো যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। POPৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱা বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছো যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইশ্ৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰট' ক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয়, ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক আমাৰ পোছাক পৰিধানৰ সৈতে জড়িত কৰে। মই অনুৰোধ কৰিছো যে আমি যেন এই হস্তকলাক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনীসকলক সন্মান জনাওঁ। আহক আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পচামপল্লীৰ পৰা পাটনালৈ আৰু কুঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, কিছুমানে কেৰালমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছো। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ ছুং প্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ আছে।
ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি চৰদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত চোং প্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছো। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

0: বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছো যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসীবীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে 15 আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো MyGovত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।
2: श्रोताओं, अभी आप सुन रहे थे आकाशवाणी के दिल्ली केंद्र से रिले किए गए देश के प्रधानमंत्री जी माननीय श्री नरेंद्र मोदी जी का देशवासियों के नाम संदेश मन की बात। इसके तुरंत बाद आकाशवाणी के गुवाहाटी केंद्र से प्रसारित किए गए इसका रीजनल वर्जन। फ्रीक्वेंसी मॉड्यूलेशन 100.2 MHz पर ये आकाशवाणी का हाफलॉन्ग केंद्र है। आइए आनंद लेते हैं विविध भारती के कार्यक्रम का आकाशवाणी के मुंबई केंद्र से।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল। বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা। বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰখা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী প্ৰকাশ। কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশজুৰি বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ। মন কী বাতত প্ৰধানমন্ত্ৰীৰ সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন। আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱেক জয়ৰ বাবে ভাৰতৰ 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰ 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। ৰাজ্যৰ অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতি মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে।
1: অলপতে হোৱা কেবিনেট বৈঠকতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা, অসম চৰকাৰৰ তৰফৰ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ময়ো এই বিষয়টো কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি ক্ষয় ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব।
0: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰা 1 নম্বৰ প্ৰশাসনী হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303গৰাকী লোকে আশ্ৰয় লৈ আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ লক্ষ্মীনগৰ বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি লোকসকলৰ অৱস্থাৰ বুজ লয়।
2: হেলথ কেম্পবোৰত যোৱা হ'ল আৰু বানত আক্ৰান্ত হোৱা গাঁৱতো যোৱা হ'ল। স্বাস্থ্য বিভাগে তৎপৰতাৰে মানুহৰ কাষ চাপিছে আৰু য'ত চেক আপ কৰিব লাগে, ঔষধ দিব লাগে, ঔষধো পৰ্যাপ্ত মাত্ৰাত উপলব্ধ আছে। এই জিলাবোৰ য'ত বানপানীৰ সমস্যা হৈ উঠিছে তাত প্ৰত্যেক ধৰণৰ স্বাস্থ্যজনিত সুবিধা দিয়াৰ বাবে চৰকাৰ সংকল্পবদ্ধ আছে আৰু আমাৰ ডক্টৰ, পেৰামেডিকেল, ANM, GNM সকলোৱে প্ৰয়োজন সাপেক্ষে নিজৰ সেৱা আগবঢ়াই আছে। আমাৰ 3জন মন্ত্ৰী ইতিমধ্যে এই জিলাত কেম্প কৰি আছে। মই আজি আহিছোঁ, 2 দিনতে কৃষিমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু এই অঞ্চলবাসী ৰাইজক কেনেকৈ সকাহ দিব পাৰি আৰু কেনেকৈ পুনৰ সংস্থাপন কৰিব পাৰি, অকল পৰিয়াল আৰু ব্যক্তিৰ নহয় আন্তঃগাঁথনিৰো কেনেকৈ পুনৰ সংস্থাপন হ'ব পাৰে তাৰ বাবে আমি সকলো ধৰণৰ চেষ্টা আগবঢ়াম আৰু দেখোঁতে দেখোঁতে শিৱসাগৰ, চৰাইদেউ এই বিভিন্ন জিলা আকৌ জীৱন্ত হৈ উঠিব।
0: যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে 1 নম্বৰ খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকে শিবিৰটোত কাম কাজ পৰিচালনা কৰে। জিলাখনৰ টিয়কৰ ধনতোলা আৰু টিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত পি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ 50 লাখ টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। শিৱসাগৰ জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। বিগত দুদিনমানত নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বানৰ প্ৰকোপ কিছু কমিছে যদিও ভালেমান অঞ্চল পানীৰ তলত আছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি পথৰ লগতে জেঙনিকটীয়াৰ সৈতে সংযোগ স্থাপন কৰা এম আই বৰাপথ, যমুনা ৰোড আদি এতিয়াও পানীত বুৰ গৈ আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। জাগীৰ ৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ বাবে 4,500 লিটাৰ গাখীৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
3: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নিৰাপদ, সমৰ্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদনৰ বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে আই এন এছ মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰে।
4: মেৰে প্যাৰে দেশবাসীও, পিছলে ৰবিবাৰ বিক্ৰম 1 ইছকে সফল লঞ্চ সে হৰ দেশবাসী গৌৰৱ সে ভৰা হুৱা হে। হম সভী ভাৰতীয় স্পেচ সেক্টৰ কে ইছ ঐতিহাসিক ক্ষণ কে সাক্ষী বনে। ये प्राइवेट सेक्टर द्वारा विकसित भारत का पहला रॉकेट है। हमारे युवा इनोवेटर्स ने वो कर दिखाया जिसकी कल्पना तक मुश्किल थी। उन्होंने गजब की स्किल, पैशन और पेशेंस दिखाया। लंबे समय तक हमारा स्पेस सेक्टर निजी क्षेत्र के लिए बंद रहा था। इस सेक्टर में रुचि रखने वाले काफी युवाओं को अपनी प्रतिभा दिखाने का अवसर नहीं मिल पा रहा था। युवा हित को देखते हुए हमने स्पेस सेक्टर को प्राइवेट सेक्टर के लिए खोला। आज इसका परिणाम दुनिया देख रही है।
3: প্ৰধানমন্ত্ৰীয়ে কেট ষ্টাৰ ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিন্ধি জিলাত 1,500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাছিকপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নাণ্ডালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
4: मन की बात के पिछले एपिसोड में मैंने आपसे कैच द रेन अभियान की चर्चा की थी। मैंने आग्रह किया था कि बारिश के हर बूंद को सहजने के इस अभियान को जन आंदोलन बनाएं। कैच द रेन का संदेश बहुत सीधा है, जहां बारिश गिरे, जब बारिश गिरे पानी को वहीं सहेजिए। इसलिए 4 जुलाई से देश भर में एक विशेष अभियान भी चलाया जा रहा है। इसके तहत बारिश के पानी के संचयन, ग्राउंड वाटर रिचार्ज, पुराने जल स्रोतों के पुनर्जीवन और वृक्षारोपण को नई गति दी जा रही है। मुझे बहुत खुशी है कि गांव हो या शहर, पंचायतें हो या सामाजिक संस्थाएं, हर जगह लोगों ने बढ़ चढ़कर भागीदारी की है।
3: শ্ৰী মোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়াই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীয়ে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভটো তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশত আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডত নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও এই দিৱস উপলক্ষে কাৰ্গিলত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। এই বাৰ্তাত শ্ৰীবিৰলাই কাৰ্গিল যুদ্ধৰ জোৱানসকলক অদম্য সাহস আৰু অটল সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাৰ্গিল বিজয় দিৱস উপলক্ষে দীঘলী পুখুৰীৰ যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে কাৰ্গিল বিজয় দিৱসে ভাৰতীয় সেনা জোৱানৰ অতুলনীয় সাহস, ত্যাগ আৰু অদম্য উদ্যমকে প্ৰতিফলিত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্গিল বিজয় দিৱস উপলক্ষে 27 বছৰ পূৰ্বে দেশমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই দিনটোৱে কেৱল সামৰিক বিজয়ৰ স্মৃতি নহয় বৰং সেনাবাহিনীৰ অতুলনীয় সাহস, অদম্য সংকল্প আৰু সৰ্বোচ্চ ত্যাগক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কাছাৰ জিলাৰ শ্ৰীকোণাত আজি আছাম ৰাইফলছে এই দিৱস পালন কৰে। এই উপলক্ষে আয়োজিত একতাৰ দৌৰত আছাম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
0: অধ্যাপক তাবুৰাম টাইট সোঁৱৰণী ন্যাসে 2026 বৰ্ষৰ সাহিত্য বঁটাসমূহৰ নাম ঘোষণা কৰিছে। এই অনুসৰি এইবাৰ অধ্যাপক তাবুৰাম টাইট সাহিত্য বঁটা 2026ৰ বাবে খাচী আৰু ইংৰাজী ভাষাৰ লেখক, কবি, ঔপন্যাসিক, শ্বিলঙত অৱস্থিত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক কিন ফাম সিং নংকিন ৰিহক তেখেতৰ ফিউনাৰেল নাইষ্ট নামৰ উপন্যাসখনৰ বাবে নিৰ্বাচিত কৰা হৈছে। আনহাতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা 2026ৰ বাবে প্ৰতিষ্ঠিতযশা সাহিত্যিক সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীলৈ তেখেতৰ মেৰেং নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱে জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱে এই বাতৰি যুগুতোৱাৰ পৰলৈ 6 অভাৰত 3টা উইকেট হেৰুৱাই 53 ৰাণ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল। বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা। আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱেক জয়ৰ বাবে ভাৰতৰ 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।
5: आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से संध्या आंचलिक बातुरी, फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज़ पर आकाशवाणी का ये हाफ लॉन्ग केंद्र है। स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए आइए सुनते हैं सोल ट्री संगीत विद्यालय हाफलोंग के पेश किए हुए कुछ डिमासा आधुनिक गीत।

আমাৰ সৈনিকসকলৰ সন্মুখত আছিল, কিন্তু তেওঁলোকৰ মনোবল সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড ওৱান নেশ্যন ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধ জাহাজৰ চানেকি ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলো, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটছ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটছ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া, য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। আমাৰ নগৰবোৰো পিছপৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক, আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। PV সিন্ধু বেডমিণ্টনত জাপান অ'পেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়।
আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়, লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্ণাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰ কন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম ১ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হলোঁ। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াডছ পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰী, বায়লজি আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5জন প্ৰতিযোগীয়ে স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰী অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়লজি অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2টা সোণৰ আৰু 4টা ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2জন কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4দিনমান সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ। কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে।
পিছে আজি মই যিবিধ চাহৰ কথা কবলৈ ওলাইছো সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয় তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছো। ইয়াৰ ভাৰজ অঞ্চলত 25,000 লোক লগ হৈ মাথো এঘণ্টা সময়ৰ ভিতৰত 3,00,000তকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গিৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে হৰ্ণবিল চৰাইয়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গিৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতিসাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসবৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। POPৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে।
তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱাৰ বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইছৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰট' ক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয় ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক আমাৰ পোছাক পৰিধানৰ সৈতে জড়িত কৰে। মই অনুৰোধ কৰিছোঁ যে আমি যেন এই হস্তকলাক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনীসকলক সন্মান জনাওঁ। আহক আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কুঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে। কিছুমানে কেৰালমৰ পৰম্পৰাগত কাছাভূ কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ ছুং প্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি চৰুদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁৰ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত চুং প্ৰেঙৰ লগতে
অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব

0: আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছো যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসী বীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে 15 আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো MyGovত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰি শ্ৰোতাসকলে আজি দিনৰ 11:00 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই অনুষ্ঠান অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।